0: Orang sabanang bokurni busa yang bokurni busa orang sarang sagat undi nume yogo mai kuru yang mani tongku sagari kuru yang mani
1: asik zara khana bakya jaduni re chapung khorang rakha tilok mala dev barma আকাশবাণী আগরতলা অবন লগিনী পক্ষা তিনি হরনি কগরক পান্ডা যতনন হকাহাম